0: Jachiwi senke namba nga na Beijong longchen nyenchen likung kange longchen je senda chichi lenzen ge gegen loza nye ma yin. Tini ta lhondo goma gano la ta ngan zuzo de kang hiba re seba yin na. Ani ta shedra je kasi la ta sanjiba ga zawa gano la denye la na jeba jeba bori hiba shara se ni. Tini tsiga nying ge to ni ani ta shedra je che dripsil tang. Tani di shusul da chen yin zan. Tani di edang nyamdala xeba boru xeba xa sani da koranga da meng dang. Tani duen ju yotsu di xindu dupis ji goni. Ani di yaba da di gora nga su tambu di xeba re. Ani nyingba di chari sani da da di edang nzel di. Ani yangjin zibi doji choki da li xe jenbi wangbo gano la. Tani gaji jiwa yunga bu nai juban rada di tena santa jenga nai samba shida di yotsu namara la ji daba saji ganga ga adan tami oda yose ni ta tsiga gamba dindu to ni ani njeda dang shida ka ani che suzo nginzen dang ani ta shindri ni ji tani che ga ta totang yotsu sena mandu ani jayi yotsu ode chir sena ani ju jikdu ani ma jatara dema oda di kola nga zo ani kasa do di ji giba tani jiri. Tani ta tani nga tsu xeji di chiri isa di la ta jiwa nga nga nga nga nga ta shedra tang njedra ka tani jayi yosu ya na ta chiga totang yosu jirwa ta ti chiri isa ni ini beji ka to ni ini riri ina ma xeji di yin ta shetan ka la nga tsu di dati yonke jilan tsuen ba yinjen na zo di ji chiri isa di la ta yige ka lalang ka to la ta misa ka tani yunum digi tā nzatīn rāngyē jī kū nīpā jī tēngi bā tē hāchāng kī tā nēngā rābā jī chādī pā rī. Tēngi tī lā ngā tsō jī jīng kī yīgē kā lālēng kī chē tā lā anī tsō jī chē rī sā nā anī chē kī tā tōtāng yō sō rī tā mā nō wā shē jī tā hāchāng kī tā nēngā chē pō jī chādī yō rī. Tēngi tī lā anī tā tōtāng yō sō rī ndā kī kō rā anī yā rā mā rā mbā yīn dā bē jī kī tōn jī xī yā bā yī nā anī dā tī lā tō mā rā jūng kī jī lī tā mū wā jī lā tsō mā yī nā anī kō mīsā kī tā kāyī lāyī kīyāng pēntōng rābō jī tuyāndi bīzōng rābō tīndi jīndū tēngi dīla tā yā lā rē rē yāndu anī mā nirā kī tā tōmā rā nirā kī tīni chē kī yōtsal tāng anī tīng chā nā shī rā kī chē kī yōtsal tā mā xī jīng
1: tīng chū cē mā mā tēi tīng jīng dā lō bīng cī mī xio chū jī jīng dā chī jī cē mā jī bī lōng tīng dā sīng kīng cē mā nā lā gā tūng xā
2: chē chē lā sāng wū mī chē tā lī
0: 从这里写中间切据金大家可以用老别称的选择新给本位西松波他这个你这一就是地过的希望呢他早晚让个能呢有次那么让了就打把杀就刚刚个阿当他们为的意思我打这个你说了这个这一就是地点吧他这个能当不得切的呢他这个了趁我要把个能力当不 njata ka chikaya ta chaka ku jio xipa tiki jayi yosu di chenra jayi sabayi na nama rala jio xini o jinju na dan, jinju ma dan, jinju ra, jinju la o te ye yinbi ki kasi la ka di chiri sadi li ane mintin pizin jati yinbi ki tenjei ki tan njata ji jagi pa shumba yina ane kaya ta chaka ku jio di chaka ku re se aari ta tiki nona tangbo jinju na yi ji sili njata ka chikaya ta chaka ku jio jio yi ki peji la zenden ji chumas laden ji chikta zendeng ji zhima hibi gasi la ta njegi de njegi ni de njegi de zendeng xin njegi de zhima xin o zhima de zendeng ji yinba zendeng ji zhima sewi gasi la ta zhima da zendeng ni ji paro njewa ji tengi pari tenzhen yin di lo ta di gasi la che gong xer se na o zendeng se ya ni gen tanda ye tengi jin yu na rindu ten yin di lo nama ra la jio se ni ini kaya da jago jio di jani o oni zendeng ji zhima sewi gisi lo zendeng da zhima di ni ji paro lo ta njewa ji tengi lo yori o zendeng ji zhima si Ani ladyun ji che hibi kasi la che de che le shetan ka nganzo ta ladyun ki che dan ladyun ki che dan adyun ki che mambu yo pak nani o che de kang ki che isi na ladyun ji che isi o di kasi la ladyun ji che hibi kasi la ladyun da che nindu paru la kaya da chakuk ji di nganzo maja pa yin na ani ladyun che isi ni ko kaka su su zon rabo ji chanro kruwa o che de ladyun ji che yin pata ten teku maari di nidala che dan ladyun ni ji paru la ani njewa di dhigo kuyo na ani njataka chedi yago wote, ane njataka chedi kaan yaya sana, laden ju tengi jinju na yindi la nama rala jio sani, ane laden jio cheta. O te chiri na jinju na yi jisi jio jia sari. Tene jinju ma yi jisi kaya da chakuk jio jia sote, pe na chundam ju hindong, nam ju nida taba.
3: chenjam ji hindong se yu gasi la, hindong tang chenjam se de ni da kaka su su jubi gasi la, chenjam hindong se. Di yu zili hindong de chenjam le yu ba de tenteg mandu. Di yu chenjam ji chenjam da hindong ni ji paru nreya de zhugu guyo na, ane la de nreja ki chaya gu guyo re. Ane nreja ki chaya gangja re se na, chenjam ji nreja ki jinju ma yin di la, yu tsa nama rana jio se ni, ane kaya da jago gu jio de jani, chenjam ji hindong se. O hindong de chenjam la ben ba yu bi, o tenteg nga su sabu tenteg re. अनि नम जे नदा हि बिकासला थेकाते कायदा चाकु गि चोदो माजे नम नदास नम नदास एउ तिसले या तेनि द खगा सोसो नजि छानी सोसो वा गि चिनो छानी तेनि परन रयाते गान्दि जियो बा नङा चावा नि गोते गमा ता ति पर नदा ते नम नयो बा नजि नदा यो बा तेनि चिङा सो रन्जा दबो जि तेन तगे तेंगो गु यो ना अनि डडा गि छेजा गु डडा गि गांजा रसन नम सयान दगे जिंजु मा इन दिलो अनि नामा राला जे सेनि माइ जिस कायदा चाकु जे नम जे नदा ता oya techer na mag jis gaida jak jo jo war tene jinjo rai jis lan da da ge chi jagi ba shung ba yin na ane gang jer se na gaida jak gu jo jo gre na mara la jo se ni ta de gi pe la ser jo pa ba wa ten ba nga da jo lo za wa ta ser jo pa ba hi bi ga sa la ane pa ba te jo se li ju bi pa ba ji ba wa tin ji lo ser jo pa ba sa tin ji jin ja de ju gu gu na la den che di jak gu re ma re da da ge che di jak gu re ਉਹਨਾਂ ਦੀ ਕਸਲ ਡਾਟਾ ਤੇ ਕਾਂਜਰ ਰਸੇ ਨਾ ਸਿਰ ਸੇ ਅੰਦੇ ਕਿ ਜਿੰਜੂ ਰਾ ਇੰਦੇ ਲਾ ਨਮਾਰ ਰਲਾ ਚੋ ਸੇ ਇਹਨੇ ਕਾਇ ਦਾ ਚਾਕੂ ਚੋ ਤੇ ਜਾਨੀ ਅਨੇ ਸਿਰ ਚ ਬੰਬਾਸ ਉਹ ਬੰਬਾ ਤੇ ਜੋ ਸੇਲੀ ਟੂ ਬੀ ਕੋ ਬੰਬਾ ਜੀ ਬਾ ਉਹ ਆ ਤੇ ਦੇਂ ਗੋ ਰੇ ਅਨੇ ਤੇ ਮਾ ਅੰਦਰ ਚੋ ਲੋ ਚਾਵਾ ਸੇ ਦੇ ਲੋ ਤਾ ਲੋ ਚਾਵਾ ਤੇ ਗਾਦੀ ਚ ਲੋ ਚਾਵਾ ਸੇ ਨਾ ਤੇ ਮਾ ਅੰਦਰ ਤੂ ਚ ਲੋ ਚਾਵਾ ਜੀ ਬਾ ਉਹ ਤੇ ਦੇ ਤੇ ਮਾ ਅੰਦਰ ਦਾ ਲੋ ਚਾਵਾ ਸੇ ਤੇ ਨੀ ਪਰ ਰੰਜਾ ਦੇ ਜੋ ਪਾ ਲਾ अनि डाटा छेदी जागो रे डाटा छ गांजर रे सना तेबा ng तर से आ ग तर ग जिंजु जा इन दिलो अनि नमारा ला जे से ने गा ते जागो जे नेबा ng तर जो लो जा वास ता लो जा वास दिलो जे ता ng सो ला ता केनी मा से ने मान था या ता के नि आ सिगो ग रवा ता नि ना नि जे गा हि ना नगे यो रे ओ दिन दिलो तन जे ग ता के नि फिसो पा दला पास ओ जर ता पा ओ इजर ता पा केजर ता पा तन जे ग ता छिले रंग ये जि छिले मा ना ते सो ng सो लो जा वास से ता ग लो जा वास या दे जागा लिजा जके रे waya ane tenpa nga tar se yande nga tso ta pe la tena namba sanjiba ge teni tenpa sa nama du chinda nga tso darwi ge teni logik shumbe dara ti yapa yena tenpa nga tar tang shatar se ya rama ninshu nyo wara ta tenpa nga tar se di la tonga rambo che ge song tang nang ishi pa yena ane nga tso ndi pe jil song zeng gambo ye kasa la ge di se ane ta namba sanjiba ge chinda pe la tomara ta song rambo che teni ane rama yende ane ti ji se la ta kongri ge ta si dang, ane cao, ane ren yun de, ane jabo chusung de zang lao sabo deso yi kasar rinpa, tar ni tar jabo lang dama ji tuk par de la, ane namba ke tenpa de nga zo peyli ji tar yori. O ta di diri na tar yuwe tenpa de la, tenpa nga dara se yari. O ta jabo lang dama ke afsila ta, tenpa de la yang, tenne ke tenne lingge, shu chenpo ji pali yo se ni nga zo lo ji yong ra na yi. Ji xie bang yi na ta tenne ji cha diyo rwa. Di chan se la, ane tenpa ke jun rabo di dozi che so ma shi. ওয়ে তিনদলে তা তেমা গাদর জি লোজাওয়াস ও তেমা গাদর তুইজি তা লোজাওয়াস তিনদলে লোজাওয়া তে তেমা গাদর তুইজি লোজাওয়া ইমা ও তিকিন জাওয়া তে গিওরি